0: आई क्यों, वो भी किसी का मगर हूँ। हमार समाधि स्थले क्यों एसे केनो पुष्प माल्य अर्पण करबे, केनोई बा जालाबे प्रदीप, केनोई बा क्यों आसबे फतेहा पाठ करते। जिन्नत जिन्नत तुमी कोठाय?
1: এইতো আমি সম্রাট তোমার কাছে।
0: এই লেখাটা যেন ওদের হাতে কিছুতেই না পড়ে জিন্নাত। হই হই আজান ধ্বনি শোনা যাচ্ছে, পুরনো দিন বিদায় নিচ্ছি। আহ বিদায় জিন্নাত, বিদায়। হে আমার পূত পবিত্র মাতৃভূমি হিন্দুস্তান, তোমার